প্ৰগ্ৰেমটি দুসৰা গীত শুনি থাকিছে বৰসাত ফ্লেমত আৰু আৱাজ দিছে কুমাৰ চানু আৰু অলকা ইয়াগনিক শুনি থকা সববিলাক দুসৰা গীত আকৌ নাবাজা আগতে আৰু বি আপোনাৰ খালা মেছেজেছখন লৈ দি আছে এইবাৰ লিখি কিনে পঠাইছে বালিপাথাৰ পৰা বীৰেণ হানছে হানৰিকা টিমুংপি দিব্যাংকা হানচিপি আৰু আৰ্চেলিন হানচিপি আৰু তাৰখন সব পৰা গুড মৰ্ণিং উইছ কৰি আছে বাট আপনার খান লাগা মেসেজ মই সময়তে লব না পারা কারণে অলরেডি গুড আফটারনুন কবলে লাগা হয়ে যায় আছে তো আ ভেরি ভেরি গুড আফটারনুন টু বীরেণ হানসে অ্যান্ড ফ্যামিলি বেশি বেশি খুশি আছে আজি আপনার খান প্রোগ্রামটি আকো আই কিনা সামিল হয়েছে আর গানালা চয়েস খান বি ভাল লাগি কিনা শুনে আছে বেশি বেশি খুশি আছে তো এনজয় করে থাকিবি আর প্রোগ্রাম লোতে জুড়া নিমিত্তে খুশি জানাই দিয়ে আছে বোকাজান পৰা অভিজিৎ পৰা বি লিখি কিনে পঠাই আছে আজিতো চানডে আছে ধূপ বি একদম ওলাই কিনে আছে আৰু গৰম বি বেছি দি কিনে আছে আজি সাথে সাথে আপোনাৰ লগা চইচ লগা গীতখন বি চুপাৰ আছে চুপাৰ ডুপাৰ প্লেলিষ্ট বনাই কিনে বজাই দিয়াৰ কাৰণে বেছি খুশি পাইছে দেই কৈ কিনে লিখি কিনে পঠাই আছে অভিজিৎ আ ভেৰি গুড আফটাৰনুন টু ইউ জি হা আজি চানডে আছে সব মানুহ বিজি থাকিব চাৰ্চ কোনোবাখনটো চাৰ্চ যাই কিনে থাকিব আৰু আজি ইটো ওপৰতে একদম স্পেচিয়েল ডে আছে মাডাৰ্ছ ডে আছে মাডাৰ্ছ ডে মানিবলৈ কাৰণে চাৰ্চ ডে যা মানুহ বেছি থাকিব হলি বি আপোনাৰ খান সময় ওলাই কিনে লিখি কিনে পঠাইছে খালি টিউন ইন কৰাহে নহয় কিনে আৰু সাথে সাথে গানালা চইচ বি একদম চুপাৰ ডুপাৰ লাগি কিনে শুনি আছে অসম লাগি আছে বেছি বেছি খুশি আছে দেই কৈ কিনে জনাই দি আছে তো আপোনাৰ খানকে কৈ দি আছে গীত যিমান বি ইয়াতে পৰা বজাবলৈ আছে খালি আৰু খালি আপোনাৰ খানকে এণ্টাৰটেইন কৰিবৰ কাৰণে আছে তো শুনি কিনে এনজয় কৰি থাকিবি কৈ কিনে জনাই দি আছে আৰু দুসৰা মেসেজ লিখি কিনে পঠাইছে ওকে দিস ইজ ফ্রম ওয়াকা ভিলেজ ওয়ান্থুং মুলি পৰা লিখি কিনে পঠাই আছে হ্যাপি মাদার্স ডে আর জি কেনি কোৱা আছে ওয়েল দিস ইজ নট ইয়ার

আপুনি লগা হেলথটো বাঁচাই কিনে ৰাখিবলৈ ইটো কদম খান লবি। ফ্ৰাই কৰিবলৈ ভেজিটেবল অইল হি চলাবি। পাৰিয়াটা কুকিং অইলটো একবাৰ হি চলাবি। খালোৱা ফ্ৰাই কৰি কেনে বাচিয়া তেলটো ফিল্টাৰ কৰি কেনে খালি একবাৰ হি চলাবি। বাচি কেনে থকা তেলটো দুই দিন ভিতৰতে চলাই লবি। চব্জিটো কমটি টেম্পাৰেচাৰতে ফ্ৰাই কৰিবি। তেল গৰম কৰিয়া সময়তে তেল পৰা ধোঁৱা ওলাব নাদিব লাগে। ফ্ৰাই কৰিয়া সময়তে খালোৱা টুকুৰা খানটো কালা নোহোৱা আগেতে বাৰ বাৰ ওলাই থাকিবি। ফ্ৰাই কৰিবলৈ কাৰণে ফ্ৰায়াৰ নহলিবি, ষ্টেইনলেছ ষ্টীল বৰ্তন হি চলাবি। টেষ্ট আৰু গুণ বিয়া নাওলাব কাৰণে লোহা লগা কাৰাইখান হি চলাবি। এইটো জানকাৰী দি আছে ষ্টেট ফুড ছেফটি অথৰিটি, ডিপাৰ্টমেণ্ট অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ।

প্ৰগ্ৰামটো একো শুনিব আপোনালোকে লতা মংগেশকৰ আৰু কিশোৰ কুমাৰ লাকা আৱাজতে ফিল্ম আছে কশ্মী ৱাদে। গীত লিখা হৈছে গুলশান বাউৰা আৰু মিউজিক দিয়া হৈছে আৰ ডি বৰ্মন।

ৱেল দিছ ইজ কাৰণ প্ৰগ্ৰাম চেছ কৰিবলৈ টাইম হৈছে, সেইটো কাৰণে প্ৰগ্ৰাম চেছটো শুনিব আপোনালোকে। কিশোৰ কুমাৰ লাকা ৱাস্তে আছে, ফিল্ম আছে লাহো কি দৌৰং, আৰু এইটো গীত লিখা হৈছে ফাৰুক কাইছাৰ আৰু মিউজিক দিয়া হৈছে বাপী লেহেৰী। আৰু এইটো গীত লগতে প্ৰগ্ৰামটো চেছ কৰি হ'ব, কিন্তু সময় 7:10 আৰু 20 হোৱালৈকে আপুনি গান শুনি হ'ব নাগামিজ আৰু ইংৰাজীতে ৰিজনেল খবৰ। তাৰপাছতে 7:30 পৰা লৈ কিনে 8:45 আছে SMS request program আছে, দেট ইজ ৱেষ্টাৰ্ণ মিউজিক লগা। চ' আপুনি গান তিয়াৰি থাকিবি লিখি কিনে পঠাবলৈ, গানা ভাল লাগে গানাখনটো ইয়াতে আৰ্জিৰ পৰা বজাই দিব যি হ'লিবি। এইটো নিচিনা মই আপুনি সেনেকৈ আকৌ লগ কৰি হ'ব 9:30 মোৰ হিন্দী ফিল্ম ছংছ, দেট ইজ আৰ্জিছ চইচ, মই লগা পচন্দ হিন্দী ফিল্ম গান প্ৰগ্ৰাম। চ' ওৱান ছেকেণ্ড, আপুনি চবকে গুড ইভিনিং কৰিনে জনাই দি আছে আৰু ষ্টে চেফ এণ্ড ভাল থাকিবি কৈনা জনাই দি আছে। আকৌ পিছতে লগ কৰি হ'ব।